0: ट्यून करी शांति 100.4 आकाशवाणी एफएम रेनबो कटक दिल से दिल तक नंबर 0671230315 रे कॉल करी परिवे शेयर करी परिवे कौन रही छी ए थर को आपनों को रोजरो प्लान हेलो
1: हेलो सुदीपा मैम नमस्कार शुभ संध्या
0: नमस्कार शुभ संध्या के कोथले कोड कोथले
1: मु जने आपन को नियमित श्रोता बंधु रेनबो पर खास श्रोता रमेश चंद्र साहू अघुमा भापुर ढेकाण
0: आज्ञा तबे कौन सब रही छी ए थर रोजरो प्लान
1: রাজ প্লান দেখুন ম্যাডাম যেহেতু মোট দোকান কথা দোকান কথা মানে একা দোকান না আমি একা দেখছি কে সেকেন্ড লোক না
0: তেমন
1: দোকান সদালে তো অনবরত বর্ষ সারা এমতে মানে অব্যাহত রয়েছে এতে
0: তেমক
1: ভাবিছ কালি দিনটা টিকি যাই শ্বশুর বুলে আসু টিকি শলা ঘর যাওয়া টিকি আছে তা সহ প্রস্তুত হয়ে যাচ্ছি সব পিঠা আলি যেত পিঠা গাটা নিয়ে সকালে যাবু
0: পিঠা নিয়ে
1: দোকানটা টিকি বন্ধ হব আউ